0: श्रोताओं, इसी गीत के साथ ही हमारा आज का शुरू की रंगोली कार्यक्रम यहीं पर समाप्त होता है। आकाशवाणी का यह हफलंग केंद्र है, आपसे थोड़ी देर में आकाशवाणी की गुवाहाटी केंद्र से पुआर आंचलिक बातुरी रिले किए जाएंगे।
1: আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান। বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি। ঈদ উজ জোহাৰ পৰিপ্ৰেক্ষিতত 28 মে'ত হ'বলগীয়া CUET EG পৰীক্ষা স্থগিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 40 ৰাণত জয়লাভ। নমস্কাৰ, পুৱা আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5গৰাকী ব্যক্তিক পদ্মবিভূষণ, 13গৰাকীক পদ্মভূষণ আৰু 113গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক আজি পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হ'ব। ভাৰতৰ অন্যতম ধ্ৰুপদী কলাস্বৰূপ সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হ'ব। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব। বিধানসভাত আজি নাৰী বন্দন বিধেয়ক উত্থাপন হোৱাৰো সম্ভাৱনা আছে। কাইলৈ উমৈহতীয়া দেৱানী ভীতি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হ'ব। অহা 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানি কালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। বিৰোধী দলপতি বাছনি কৰাৰ উদ্দেশ্যে কালি কংগ্ৰেছৰ পৰ্যবেক্ষক ভূপেশ ৱাঘেলৰ উপস্থিতিত গুৱাহাটীত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থকা এই বৈঠকত শ্ৰীৱাঘেলে বিধায়কসকলৰ পৰা দলপতি বাছনি কৰাৰ ক্ষেত্ৰত মতামত গ্ৰহণ কৰে। শ্ৰীৱাঘেলে কয় যে বিধায়কসকলৰ মতামতৰ ভিত্তিত প্ৰতিবেদন যুগুত কৰা হ'ব আৰু এই প্ৰতিবেদন দলৰ হাইকমাণ্ডক অৰ্পণ কৰা হ'ব। হাইকমাণ্ডৰ অনুমোদন মৰ্মেহে অখিল ভাৰতীয় কংগ্ৰেছ কমিটীয়ে ৰাজ্যৰ বিৰোধী দলপতিৰ নাম ঘোষণা কৰিব বুলি শ্ৰীৱাঘেলে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।
2: কংগ্ৰেছ বিধায়ক দল কি বৈঠক সম্পন্ন হোৱা আৰু জিমে সাৰে বিধায়ক উপস্থিত থে, বিশেষ ৰূপে আমাৰ কংগ্ৰেছ পাৰ্টি কে অধ্যক্ষ গৌৰৱ গগৈ জী ভি আৰু সভি 19 বিধায়ক উপস্থিত থে আৰু সভি লোগোনে এক মত সে এই প্ৰস্তাৱ পাৰিত কিয়া কি বিধায়ক দল কা নেতা, ডিপুটি লিডাৰ, চিফ হুইপ কোন হোগা, ইসকা নিৰ্ণয় হাইকমান পে সৌপা হে। इसके बाद मैंने सभी विधायकों से एक एक करके उनसे बात की और सभी के जो सुझाव मिले उसे हाईकमान को सौंप दिया गया, उसे अवगत करा दिया गया है। अब बहुत जल्दी डिसीजन होगा।
1: বড়ো সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বৰ এটা প্ৰতিনিধি দলে কালি দিছপুৰৰ পুৰণি বিধানসভা ভৱনত BPFৰ বিধায়কসকলক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোৱে বড়ো সাহিত্যৰ বিকাশ আৰু উন্নয়ন সন্দৰ্ভত তেওঁলোকৰ মতামত অৱগত কৰে। আলোচনাকালত মন্ত্ৰী চৰণ বড়ো উপস্থিত আছিল। বৈঠকত বড়ো মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথিৰ বিতৰণত পলম হোৱা, বড়ো মাধ্যমৰ বিদ্যালয়সমূহত খালী থকা শিক্ষকৰ পদ পূৰণ তথা অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ আদিকে ধৰি বড়ো মাধ্যমৰ শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। প্ৰতিনিধি দলটোৱে অসম লোকসেৱা আয়োগ আৰু অসম ন্যায়িক সেৱা পৰীক্ষাত অসমীয়া আৰু ইংৰাজীৰ লগতে বড়ো ভাষা অন্তৰ্ভুক্ত কৰিবলৈকো দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছড কল দি লাভ কৰা এছ এম এছ লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CUET/EG স্থগিত ৰখা হৈছে। পৰীক্ষাৰ দিনো পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদুজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰিছে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে জানিবলৈ দিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 011-4075-900 অথবা CUET/UGINTA.AC.IN-ত যোগাযোগ কৰিব পাৰিব। বিগত দুসপ্তাহত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংঘটিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত HIV আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। 2024-25 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত সৰ্বাধিক 26,109 জন লোক HIVত আক্ৰান্ত হয়। আনহাতে ছিকিমত সৰ্বনিম্ন 446 জন লোক এই ৰোগত আক্ৰান্ত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পোৱা মতে অসমত 2020-21 বৰ্ষত HIVত আক্ৰান্ত লোকৰ সংখ্যা আছিল 11,364। তেতিয়াৰে পৰা বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মন্ত্ৰালয়ে জনোৱা মতে চৰকাৰে এইডছ আৰু যৌন সংক্ৰমিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত HIVত আক্ৰান্ত সকলো লোকৰ বাবে বিনামূলীয়াকৈ চিকিৎসাৰো ব্যৱস্থা কৰি আহিছে। চিৰাং জিলাৰ ছিদলি চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত আষ্টাবাৰী VCDC আৰু শ্যামঠাইবাৰী VCDC-ৰ বৈৰাঠী সামৰিক ভৱনৰ উপৰি বৰবজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাণবাৰী VCDC-ৰ বৰা গাঁৱত কালি জনজাতীয় গৌৰৱ উৎসৱৰ অধীনত জনভাগিদাৰী অভিযান সফলতাৰে ৰূপায়ণ কৰা হয়। এই অভিযানৰ বিষয়বস্তু হৈছে সবচে দূৰ সবচে পেহলে কাৰ্যসূচীত জনশুনানী আৰু চিকিৎসা শিবিৰৰো আয়োজন কৰা হয়। এই জনসম্পৰ্ক কাৰ্যসূচীৰ সময়ত খণ্ড উন্নয়ন বিষয়া, সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলে স্থানীয় ৰাইজৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি বিভিন্ন চৰকাৰী আঁচনি আৰু কল্যাণমূলক পদক্ষেপৰ বিষয়ে তথ্য প্ৰচাৰ কৰে। ৰাজ্যৰ অন্যতম ক্ৰীড়া সংস্থা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সপ্তম কাৰ্যনিৰ্বাহক সভা কালি সৰ্বানন্দ সোণোৱাল ক্ৰীড়া কমপ্লেক্স জলান আউটডোৰ ষ্টেডিয়ামৰ চি কি শৰ্মা সভাকক্ষত অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ ক্ৰীড়া উন্নয়ন আৰু সন্থাৰ ভৱিষ্যৎ কাৰ্যকলাপৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই সভাতেই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা খেলুৱৈ শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু শৈক্ষিক তথা ক্ৰীড়া উৎকৃষ্টতাৰ সৈতে ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠাক স্বীকৃতি দিয়ে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 99.9 মিটাৰ FM-বেণ্ডৰ 1.6 MHz শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM-বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, 100.2 MHz আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা, 100.9 MHz আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা, 101.5 MHz লামডিং, 100.6 MHz বকলীয়া আৰু 102.1 MHz সৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগেও লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰিব।

0: শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্সেঞ্জেলত এয়াৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফলো কৰিব পাৰে। ডিব্ৰুগড় আৰু চাবুৱা অঞ্চলত আজি ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ যোগান বন্ধ থাকিব বুলি অসম গেছ কোম্পানীয়ে এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ৰন্ধন গেছৰ যোগান বন্ধ থাকিব বুলি কোম্পানীয়ে জাননী জাৰি কৰিছে। দৰং জিলাৰ মুক্তিযুঁজাৰু সন্মিলনত ত্ৰিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে চিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বন্দে মাতৰম সংগীত আৰু মহিলাৰ নাম পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত অনাগত 3 বছৰীয়া কাৰ্যকালৰ বাবে নতুন জিলা সমিতি এখন গঠন কৰা হয়। ইয়াৰ পাছত কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠানত জিলাখনৰ মুক্তিযুঁজাৰুৰ পৰিয়ালৰ 25 গৰাকী উত্তৰাধিকাৰীক বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁলোকে দেখুওৱা কৃতকাৰ্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰানত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰা মাত্ৰ লাভ কৰি নিৰ্ধাৰিত বিশ্ব অভাৰত 5 উইকেটৰ বিনিময়ত 203 ৰান সংগ্ৰহ কৰে। দলৰ হৈ কেএল ৰাহুলে সৰ্বাধিক 60 ৰান কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4 বলতে আটাইকেইটা উইকেট হেৰুৱাই 163 ৰানহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ 3টা উইকেট দখল কৰা কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি ৱাংখাৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰানত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ নিৰুপমা বৰঠাকুৰৰ সৈতে।
1: অহা 2 আগষ্টৰ পৰা অসমত 2টা পৰ্যায়ত লোকবিয়াৰ সম্পন্ন কৰা হ'ব আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে তথ্য পৰীক্ষা কৰা হ'ব। আজিৰ নিয়মীয়া বাৰ্তা কাকতখনে এই সন্দৰ্ভত সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ বাতৰিটো আজি কেইবাখনো কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা, হোৱাইট হাউছৰ বাহিৰত ধাৰাসাৰ গুলীবৰ্ষণ। অসমীয়া প্ৰতিদিন কাকতে বাতৰিটো ৱাশ্বিংটনত গুলীয়াগুলী, হোৱাইট হাউছৰ কাষত বন্দুকধাৰী যুৱকক গুলীয়াই হত্যা শিৰোনামেৰে প্ৰকাশ কৰিছে। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰাৰ বাতৰিটো দৈনিক জনভূমি কাকতে আগস্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসম ভৱনৰ উপৰিও কেইবাটাও ৰাজ্যিক প্ৰকল্প পৰিদৰ্শন কৰাৰ বাতৰি এটা দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত উগ্ৰপন্থী সংগঠনক ধন যোগান ধৰা ঘটনাৰ সৈতে তিনিচুকীয়াৰ পৰা সাংবাদিক ছাত্ৰ নেতাকে ধৰি 4জন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনা, অসমীয়া খবৰ, আমাৰ অসম, দৈনিক অগ্ৰদূতকে ধৰি কেইবাখনো কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে অসম পৰ্যটন উন্নয়ন নিগমে অভিলেখ সংখ্যক মুনাফা অৰ্জন কৰাৰ ইতিবাচক বাতৰি এটা ATDC ৰেকৰ্ডছ প্ৰফিট ইন দ্য পাষ্ট 5 ইয়াৰ্ছ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ নিৰুপমা। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুন মাহৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ দিছে। সামৰাৰ পূৰ্বে এতিয়া ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান। বিধানসভা অধিৱেশনৰ আজি 3য় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি। ঈদ উজ জোহাৰ পৰিপ্ৰেক্ষিতত 28 মে'ত হ'বলগীয়া CUET UG পৰীক্ষা স্থগিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান, অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন, বিধানসভাত মন্ত্ৰী অজন্ত নেওগৰ মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ, গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0: আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰীমতী মুৰ্মুৱে আজি অনুষ্ঠানত দুটা পদ্মবিভূষণ, ছটা পদ্মভূষণ আৰু আঠটা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5 জন লোকক পদ্মবিভূষণ, 13 জনক পদ্মভূষণ আৰু 113 জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি 131 জন লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5 গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপী আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নল'ব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহু বিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। এই বিধেয়ক সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে, তেখেত যদি মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে প্ৰথম ছেচনতে ইউ চি চি আনিব। তো প্ৰথমতে কাম সেইমতে আজি ইয়াত ইউ চি চি অনা হৈছে। আৰু আপোনালোকে জানেই যে 102খন আসনেৰে বিজেপিৰ নেতৃত্বত ৰাজ্যখনতে NDA চৰকাৰ আছে, এইটো অনা একেবাৰে পাছ হ'ব। আৰু এইটো হোৱাৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব, কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক, সম্পত্তিৰ ক্ষেত্ৰতে হওক বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে, আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে। আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব।
0: উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মে'ত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। বিধানসভাৰ অধিৱেশনত আজি ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈয়ে ধৰি আন কেইবাগৰাকী বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভা অধিৱেশনৰ ৰাজ্যপালৰ অভিভাষণ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হয়। শাসক পক্ষৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে অসমৰ সামগ্ৰিক উন্নয়নৰ ছবি ৰাজ্যপালৰ ভাষণত প্ৰতিফলিত হৈছে। বিজেপিৰ নেতৃত্বত ৰাজ্যখনে নতুন গতি লাভ কৰিছে। পীযুষ হাজৰিকাই কয় যে অন্য দেশৰ তুলনাত ভাৰতত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যথেষ্ট কম। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি কয় যে ৰাজ্যত মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে। এই ভাষণত চৰকাৰৰ ব্যৰ্থতা কৌশলেৰে লুকুৱাই ৰখাৰ প্ৰয়াস কৰা হৈছে। বিধায়ক পদ্ম হাজৰিকাই কয় যে দখল উচ্ছেদ কৰাটো এই চৰকাৰৰ অন্যতম সফলতা। দখলমুক্ত ভূমিত চৰকাৰে ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰি থলুৱা নিবনুৱাক সংস্থাপন দিছে। এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কেইবাগৰাকী বিধায়কে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত নিজ নিজ বক্তব্য দাঙি ধৰি সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়। বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। শ্ৰীমতী নেওগে কয় যে দেশৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয়। মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰী অজন্তা নেওগে এইদৰে কয়।
2: আজি অসমতো যদি আমি জনসংখ্যা চাওঁ তেতিয়াহ'লে প্ৰায় 50% আমাৰ মহিলা। গতিকে এই মহিলাসকলক আমি সকলো দিশেৰে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱাটো ৰাষ্ট্ৰৰ এটা কৰ্তব্য। কিন্তু অধ্যক্ষ মহোদয়, আমি দুখেৰে দেখিছোঁ

0: যে নারীর যেটো আমার রাজনৈতিক পরিক্রমা, সেই পরিক্রমা আমি শক্তিশালী রূপত হয়তো আমি দেখিব পৰা নাই। এই কথাটো কবেল আমার রাজ্যের মাজতে সীমাবদ্ধ হয়ে থাকা নাই বা আমার রাষ্ট্রের মাজতে সীমাবদ্ধ হয়ে থাকা নাই। আপনি যদি চাই দেখিব যে গোটেই বিশ্বতে আমার নারীর যে রাজনৈতিক অধিকার, সেই অধিকার পুরুষ সকলের সমানে সমানে আমি আজিলৈকে যাব পৰা নাই। হয়তো তাত বিভিন্ন ধরনের কারক আছে, ইয়াত হয়তো সামাজিক বাধা বাধকতা হব পারে, শৈক্ষিক বাধকতা হব পারে, আর লগতে মানসিক বাধ্য বাধকতা হব পারে।
1: উল্লেখযোগ্য যে 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অংকুৰ জ্যোতিৰ পৰা।
2: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰ অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় অহা 29 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ পক্ষৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজনীয়া বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে যোৱা 22 মে'ত অভিযুক্ত মহন্তক নিৰ্দোষী আখ্যাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল। ইয়াৰ বিপৰীতে আজি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰে। কি কি কাৰণত জামিন লাভ কৰিব নালাগে সেয়া ব্যাখ্যা কৰি মহাধিবক্তা শইকীয়াই অভিযুক্ত মহন্তই জামিন লাভ কৰিলে পুনৰ পলাই যোৱাৰ সম্ভাৱনা আছে বুলি আদালতক অৱগত কৰে। এনেদৰে উভয় পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। ৰায়দান সন্দৰ্ভত চৰকাৰী পক্ষৰ অধিবক্তাই এইদৰে কয়।
3: দুই পক্ষৰ হিয়াৰিং শুনিলে আমাৰ ফালৰ পৰা ইয়াৰ আগদিনাখন আপোনাৰ শ্যামকানু মহন্তৰ অধিবক্তা তেওঁৰ যুক্তি দৰ্শাইছিলে। আজি মেইনলি চৰকাৰী পক্ষৰ আমাৰ যুক্তি দৰ্শোৱাৰ দিন আছিলে আৰু আমাৰ মহা অধিবক্তা তেওঁ আজি আদালতত আমাৰ অনুসন্ধানত যিখিনি মেটেৰিয়েল কালেক্ট কৰিছিল গোটেইখিনি তন্ন তন্নকে আদালতৰ সন্মুখত এইখিনি বক্তব্য দাঙি ধৰিছে আৰু আমি আমাৰ ফালৰ পৰা কৈছোঁ যে তেওঁক এইটো ষ্টেজত যে তেওঁক জামিন দিব নালাগে। সেইকাৰণে এতিয়া দুয়োপক্ষৰ শুনি পেলাই কোৰ্টে পাৰিলে হয়তো 29 তাৰিখৰ ভিতৰত হয়তো দিব পাৰে আৰু যদি কিবা কাৰণত দেৰি হয় দুই এদিন কিছুমান।
2: ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহতালিকা, গৃহপিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহতালিকা আৰু গৃহপিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয়শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। আজিৰ বৈঠকত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ, ডিজিটেল আন্তঃগাঁথনি, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2 জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যত মুঠ 59 গৰাকী অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, জলজীৱন, শিক্ষা, স্বাস্থ্য, কৃষি আৰু পথযোগাযোগ অভিযানৰ অংশ হিচাপে জনজাতীয় লোকৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে সপ্তাহজোৰা কাৰ্যসূচীৰে জিলাসমূহত অনুষ্ঠিত হোৱা জনভাগিদাৰী অভিযান তথা জনজাতীয়কৰণ উৎসৱ 2026ৰ আজি সামৰণি পৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ সামৰণিস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত জনভাগিদাৰী অভিযান আঁচনিৰ সফল সামৰণি সন্দৰ্ভত জিলা প্ৰশাসনে এখন সংবাদ মেল আয়োজন কৰে। সংবাদমেলত দুৰ্গম অঞ্চলত বাস কৰা লোককো যাতে বিভিন্ন চৰকাৰী আঁচনিসমূহে সামৰি ল'ব পাৰে এই বিষয়ে আলোচনা কৰা হয়। চিৰাং জিলাতো মুঠ 110খন জনজাতীয় গাঁও সামৰি আৰম্ভ হোৱা সপ্তাহজোৰা এই কাৰ্যসূচীৰ আজি সামৰণি পৰে। চিডলি চিৰাং উন্নয়ন খণ্ডৰ 67খন গাঁও, মানিকপুৰ উন্নয়ন খণ্ডত 3খন আৰু বৰবজাৰ জনজাতি উন্নয়ন খণ্ডৰ মুঠ 40খন জনজাতীয় গাঁৱত এই চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা বিনামূলীয়া চিকিৎসা শিবিৰো অনুষ্ঠিত হয়। নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সাংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ 6ষ্ঠদশ প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰ পাছতে বিশ্ববিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বেদমন্ত্ৰ উচ্চাৰণৰ লগতে বৰগীত পৰিৱেশন কৰে।

0: জেলাখন উপাচার্য অধ্যাপক ডক্টর প্রহ্লাদ যোশী আদরণি ভাষণ প্রদান করে বিভিন্ন বিভাগের সহযোগিতা আয়োজন করা শৈক্ষিক কার্যসূচীর ব্যক্তিত্ব বিশেষের বিভিন্ন কার্যসূচী রাষ্ট্রীয় পর্যায়ের বিভিন্ন কার্যসূচীত অংশগ্রহণ করে ছাত্র ছাত্রীসকলে লাভ করা সফলতার বিশ্ববিদ্যালয়খন আয়োজন করা বিভিন্ন কার্যসূচীর খতিয়ান দাঙি ধরে। এই কার্যসূচীতে দুর্গাস্তুতি আর পূর্বোত্তর ভারতের বৈদিক শিক্ষা পরম্পরা আর বিশ্ববিদ্যালয়ের গবেষণা পত্রিকা স্নিথিকা উন্মোচন করা হয়। তেজপুরের ডেকারগাঁও নিবাসী রাষ্ট্রীয় খো খো খেলোয়ে রঞ্জন মিলির আজি পুয়া দুর্ঘটনায় পতিত হয়ে মৃত্যুমুখত পড়ে। জানিব পৰা মতে পুয়া প্রায় 7:30 বজাত সাইকেল চলাই বিদ্যালয়লৈ গৈ থকার সময়তে পিছফালের পৰা ট্রাকে খুন্দিয়ার ফলত খেলুৱৈগৰাকী থিতাতে নিহত হয়। তেও রাষ্ট্রীয় বিদ্যালয় খো খো প্রতিযোগিতাত অসম জুনিয়র দলের খেলুৱৈ আছিল। রঞ্জন মিলির মৃত্যুত অসম খো খো সন্থায় গভীর শোক প্রকাশ করেছে। পরবর্তী বাতৰি শুনক জুলি শর্মা বৰুৱাৰ পৰা।
1: অসম ভ্রমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী ডাছো শ্বেৰিং টাগবে আজি গুৱাহাটীৰ লোকভৱনৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সৌজন্যমূলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল শ্ৰী আচাৰ্যই প্ৰধানমন্ত্ৰী টাগবেক গামোচা শৰাই আদিৰে আদৰণি জনায়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীক গায়ন বায়ন, সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য, বিহু নাচ আৰু বড়ো নৃত্যৰে লোকভৱনলৈ আদৰি অনা হয়। মৰিগাঁও জিলাৰ মিকিৰগাঁৱৰ শিল্পী তাজনুৰ আলীয়ে মহৰ শিঙৰ পেপাৰ আৰ্হিত এটা 50 ফুট দৈৰ্ঘ্যৰ পেপা নিৰ্মাণ কৰি উলিয়াইছে। এই পেপাটো কালি লাঠৰিবৰী জনজাতি যুৱক সংঘই আয়োজন কৰা মুকলি বিহুৰ বাকৰিত উন্মোচন কৰা হয়। উল্লেখযোগ্য যে ইয়াৰ আগতেও শিল্পীগৰাকীয়ে এখন কাঠৰ চাইকেলকে ধৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সকলো ৰেচন কাৰ্ড হিতাধিকাৰীক বাধ্যতামূলকভাৱে ই কে ৱাই চি সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাই জাৰি কৰা জাননী অনুসৰি অহা 26 মে'ৰ ভিতৰত ই কে ৱাই চি সম্পূৰ্ণ নকৰিলে সংশ্লিষ্ট হিতাধিকাৰীৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হ'ব। প্ৰশাসনৰ তথ্য অনুসৰি জিলাখনৰ বৰ্তমান মুঠ 1164খন ৰেচন কাৰ্ডৰ ই কে ৱাই চি সম্পূৰ্ণ হোৱা নাই। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈ পৰা আৰম্ভ হ'ব। ইতিমধ্যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ, গুজৰাট টাইটান্ছ আৰু ৰাজস্থান ৰয়েলছে প্লে অফত স্থান নিশ্চিত কৰিছে। পইণ্ট তালিকাৰ শীৰ্ষস্থানৰ দল হিচাপে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কাইলৈ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত কোৱালিফায়াৰ ৱানত গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে পোনে পোনে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিব আৰু পৰাজিত দলটোৱে কোৱালিফায়াৰ টুত প্ৰতিদ্বন্দ্বিতা কৰাৰ আন এটা সুযোগ লাভ কৰিব। অহা 27 মে'ত নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত পৰাজিত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব আৰু ইয়াৰে বিজয়ী দলটোৱে কোৱালিফায়াৰ টুত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান। অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন। বিধানসভাত মন্ত্ৰী অজন্তা নেওগৰ মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ। গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ।
2: दोस्तों अभी आप सुन रहे थे संध्या आंचलिक बातें रिले किए गए थे आकाशवाणी के गुवाहाटी केंद्र से। फ्रीक्वेंसी मॉड्यूलेशन 100.2 MHz पर यह आकाशवाणी का अफलुम केंद्र है। दोस्तों आइए अब स्थानीय भाषाओं के कार्यक्रमों को जारी रखते हैं, सुनते हैं डिमासा कार्यक्रम में आज कुछ डिमासा लोकगीत खिमलिक होजाई और उनके साथियों के आवाज में।